এয়া আকাশবাণী গুৱাহাটী। পুৱাৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিসমূহ হ'ল, নতুন দিল্লীত কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীক সাক্ষাৎ কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ব্ৰহ্মপুত্ৰৰ সুৰংগ পথ, কাজিৰঙাৰ এলিভেটেড কৰিডৰ সন্দৰ্ভত আলোচনা, বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি 5 জুনত ৰাজ্যত 1 কোটি গছপুলি ৰোপণৰ বাবে ৰাজ্য চৰকাৰৰ লক্ষ্য নিৰ্ধাৰণ, ৰাজ্য চৰকাৰৰ সুলভ মূল্যৰ সামগ্ৰী যোগান আঁচনিৰ আগষ্টৰ পৰা পুনৰ আৰম্ভ হ'ব বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ, দেশত পেট্ৰল ডিজেল পৰ্যাপ্ত পৰিমাণে মজুত থকা বুলি পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ সচিবৰ মন্তব্য, আৰু জি এণ্টাৰটেইনমেণ্টৰ বিভিন্ন চেনেলত ফিফা বিশ্বকাপৰ খেল সম্প্ৰচাৰৰ বাবে চুক্তিবদ্ধ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই কালি কেইবাগৰাকীও কেন্দ্ৰীয় মন্ত্ৰীক সৌজন্যমূলক সাক্ষাৎ কৰি আলোচনাত মিলিত হয়। ৰাজ্যৰ অৰ্থনৈতিক আন্তঃগাঁথনি, ক্ৰীড়া, স্বাস্থ্যৰ শক্তিখণ্ডক নতুন গতি দিয়াৰ লক্ষ্যৰে মুখ্যমন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় মন্ত্ৰীসকলক সাক্ষাৎ কৰি বিষয়সমূহ সন্দৰ্ভত আলোচনা কৰে। মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কালি উপ ৰাষ্ট্ৰপতি চি পি ৰাধাকৃষ্ণনক নতুন দিল্লীত সাক্ষাৎ কৰি ৰাজ্যখনৰ বিকাশৰ গতি সম্পৰ্কে অৱগত কৰে। সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰীয়ে কয় যে নিজৰ সততা আৰু নিষ্ঠাৰে জনসেৱাৰ ক্ষেত্ৰত নজিৰ সৃষ্টি কৰা ৰাধাকৃষ্ণনক সাক্ষাৎ কৰাটো এটা শিক্ষণৰ অভিজ্ঞতা বুলি ক'ব পাৰি। মুখ্যমন্ত্ৰীয়ে অনাগত সময়তে উপ ৰাষ্ট্ৰপতিগৰাকীৰ পৰামৰ্শ আৰু সহযোগিতা কামনা কৰে। তেওঁ কেন্দ্ৰীয় মন্ত্ৰী পীয়ুষ গোৱেলকো কালি সাক্ষাৎ কৰে। ডঃ শৰ্মাই কেন্দ্ৰীয় মন্ত্ৰী মনসুখ মাণ্ডাভিয়া, জে পি নাড্ডা, হৰদীপ সিং পুৰী আৰু নীতিন গাডকাৰীকো সাক্ষাৎ কৰে। কেন্দ্ৰীয় পথ পৰিবহণ আৰু ঘাইপথ মন্ত্ৰী নীতিন গাডকাৰীৰ সৈতে হোৱা আলোচনাত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই ৰাজ্যত ৰূপায়ণ হৈ থকা কেইবাটাও আঁচনি সন্দৰ্ভত আলোচনা কৰে। মুখ্যমন্ত্ৰীগৰাকীয়ে সামাজিক মাধ্যমত প্ৰকাশ কৰা মতে দুয়োগৰাকীয়ে এই বৈঠকত ব্ৰহ্মপুত্ৰৰ তলেৰে সুৰংগ পথ নিৰ্মাণ, কাজিৰঙাৰ এলিভেটেড কৰিডৰ, ৰাষ্ট্ৰীয় ঘাইপথৰ সম্প্ৰসাৰণ আৰু মেৰামতি সন্দৰ্ভত বিশেষভাৱে আলোচনা কৰে। এই বৈঠকত বৈদেশিক ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটা, অসম ভৱনৰ আৱাসিক আয়ুক্ত কবিতা পদ্মনাভনো উপস্থিত থাকে। আনহাতে স্বাস্থ্যমন্ত্ৰী জে পি নাড্ডাক সাক্ষাৎ কৰি ৰাজ্যৰ স্বাস্থ্যখণ্ডত বিকাশৰ বাবে মুখ্যমন্ত্ৰীয়ে নিৰন্তৰ প্ৰচেষ্টাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে। ইপিনে ৰাজ্যখনক দেশৰ ক্ৰীড়াৰ প্ৰাণকেন্দ্ৰ হিচাপে গঢ়ি তোলাৰ ক্ষেত্ৰত মুখ্যমন্ত্ৰী ডঃ শৰ্মাই কেন্দ্ৰীয় চৰকাৰৰ সহযোগিতা কামনা কৰিছে। মুখ্যমন্ত্ৰীয়ে কালি কেন্দ্ৰীয় শ্ৰম আৰু নিয়োগ তথা যুৱ পৰিক্ৰমা আৰু ক্ৰীড়ামন্ত্ৰী মনসুখ মাণ্ডাভিয়াক সাক্ষাৎ কৰি অসমৰ ক্ৰীড়াক্ষেত্ৰৰ আন্তঃগাঁথনি উন্নয়ন সন্দৰ্ভত আলোচনা কৰে। সামাজিক মাধ্যম এক্সত দিয়া বাৰ্তাত মুখ্যমন্ত্ৰীয়ে এই বিষয়ে

0: প্ৰকাশ কৰে। তেওঁ কয় যে বিজেপিয়ে সেৱা প্ৰথম মনোভাৱেৰে কাম কৰি আহিছে। ডঃ শৰ্মাই কেন্দ্ৰীয় মন্ত্ৰী মাণ্ডাভিয়াৰ জন্মদিন উপলক্ষে তেওঁৰ বাসগৃহত সাক্ষাৎ কৰি শুভেচ্ছা জ্ঞাপন কৰাৰ লগতে অসমৰ ক্ৰীড়া ক্ষেত্ৰৰ উন্নয়নৰ সৈতে জড়িত বিভিন্ন দিশ সম্পৰ্কে আলোচনা কৰে। উল্লেখযোগ্য যে অসম চৰকাৰে ৰাজ্যখনৰ ক্ৰীড়া আন্তঃগাঁথনি বিকাশ কৰি ৰাষ্ট্ৰীয় আৰু আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া প্ৰতিযোগিতা অনুষ্ঠিত কৰাৰ বাবে প্ৰস্তুতি চলাইছে। তদুপৰি ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা ক্ৰীড়া প্ৰতিভা বিকশাই তোলাৰ বাবেও চৰকাৰে প্ৰচেষ্টা অব্যাহত ৰাখিছে বুলি মুখ্যমন্ত্ৰীয়ে কয়। উল্লেখযোগ্য যে আজি দিল্লী ভ্ৰমণ সামৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা গুৱাহাটীত উপস্থিত হ'ব। অহা 5 জুনত মুখ্যমন্ত্ৰীগৰাকীয়ে মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ কৰিব। অহা 5 জুনত বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি ৰাজ্যখনত প্ৰায় 1 কোটি গছপুলি ৰোপণৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। আত্মসহায়ক গোটসমূহৰ 35 লাখতকৈও অধিক মহিলাক এই গছপুলি ৰোপণ অভিযানৰ সৈতে জড়িত কৰোৱা হ'ব। ৰাজ্য চৰকাৰে বৃহৎ পৰিসৰৰ বনানীকৰণ, বনাঞ্চল পুনৰুদ্ধাৰৰ পদক্ষেপ, স্বচ্ছ শক্তিৰ প্ৰসাৰ, আধুনিক প্ৰযুক্তিৰ একত্ৰীকৰণৰ জৰিয়তে পৰিৱেশ সুৰক্ষা আৰু বহনক্ষম উন্নয়নক ধাৰাবাহিকভাৱে অগ্ৰাধিকাৰ দিয়াৰ লক্ষ্যৰে এই পদক্ষেপ গ্ৰহণ কৰিছে। ইয়াৰ প্ৰস্তুতিৰ বাবে কালি গুৱাহাটীত পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ জ্যেষ্ঠ বিষয়াসকলৰ সৈতে সংসদীয় পৰিক্ৰমা মন্ত্ৰী অতুল বৰাই এখন পৰ্যালোচনা বৈঠকত অংশগ্ৰহণ কৰে। এই কাৰ্যসূচীত জনসাধাৰণৰ সক্ৰিয় অংশগ্ৰহণ নিশ্চিত কৰাৰ লগতে সঠিক নিৰীক্ষণ ব্যৱস্থাৰে অভিযান সফল কৰি তুলিবলৈ বিভাগীয় বিষয়াসকলক মন্ত্ৰী বৰাই নিৰ্দেশ দিয়ে। এই বৈঠকতে লাখপতি বাইদেউ আঁচনিৰ অগ্ৰগতিৰ পৰ্যালোচনাও কৰা হয়। পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগৰ অধীনত ৰূপায়ণ হৈ থকা চৰকাৰৰ জনকল্যাণমূলক কাৰ্যসূচীসমূহৰ অগ্ৰগতি সন্দৰ্ভতো বৈঠকত আলোচনা কৰা হয়। কালিৰ এই বৈঠকত বিভিন্ন বিভাগৰ মুখ্য সচিব আৰু বিষয়াসকল উপস্থিত থকাৰ লগতে পৰিৱেশ আৰু বন বিভাগৰ অতিৰিক্ত প্ৰধান মুখ্য বন সংৰক্ষক হৃদেশ মিশ্ৰও উপস্থিত থাকে। ৰাজ্য চৰকাৰে যোগান ধৰি থকা সুলভ মূল্যৰ সামগ্ৰীৰ যোগান বন্ধ হৈ যাব বুলি শেহতীয়াকৈ প্ৰকাশ পোৱা বাতৰি সন্দৰ্ভত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে। চৰকাৰে যোগান ধৰা বিনামূলীয়া চাউলৰ লগতে সুলভ মূল্যত দিয়া মচুৰ দাইল, চেনি আৰু নিমখ যোগানৰ আঁচনি অব্যাহত থাকিব বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে ঘোষণা কৰিছে। সামাজিক মাধ্যমযোগে মুখ্যমন্ত্ৰী ডঃ শৰ্মাই প্ৰকাশ কৰা মতে বৰ্তমান চলি থকা লেখানুদান বাজেটৰ পৰিপ্ৰেক্ষিতত সুলভ মূল্যত মচুৰ দাইল, চেনি আৰু নিমখৰ যোগানৰ আঁচনিখন চলিত মাহৰ পৰা স্থগিত ৰখা হৈছে। চৰকাৰে পূৰ্ণকালীন বাজেট দাখিল কৰাৰ পাছত অহা আগষ্ট মাহৰ পৰা পুনৰ আঁচনিখন আৰম্ভ কৰা হ'ব। মে মাহৰ অন্ন সেৱাৰ দিনত বিতৰণ সম্পূৰ্ণ হোৱাৰ পিছত কিছুসংখ্যক সুলভ মূল্যৰ দোকানত ৰৈ যোৱা সামগ্ৰী অন্ত্যোদয়া পৰিয়ালক অগ্ৰাধিকাৰ ভিত্তিত বিতৰণ কৰা হ'ব বুলি খাদ্য আৰু গ্ৰাহক পৰিক্ৰমা বিভাগে প্ৰকাশ কৰিছে। অৱশ্যে এই সময়ছোৱাত ৰাইজৰ বাবে আবণ্টিত বিনামূলীয়া চাউল বিতৰণ প্ৰতিমাহে অব্যাহত থাকিব বুলিও খাদ্য আৰু গ্ৰাহক পৰিক্ৰমা বিভাগে সদৰি কৰিছে। কেন্দ্ৰীয় চৰকাৰে কালি দেশত পেট্ৰল ডিজেলৰ পৰ্যাপ্ত পৰিমাণে মজুত থকা বুলি প্ৰকাশ কৰে। পশ্চিম এছিয়াৰ সংকটৰ মাজতো ভাৰতে খাৰুৱা তেল, প্ৰাকৃতিক গেছ আৰু ৰন্ধন গেছৰ যোগান বজাই ৰখাত সমৰ্থ হৈছে। পেট্ৰলিয়াম আৰু প্ৰাকৃতিক গেছ মন্ত্ৰালয়ৰ যুটীয়া সচিব সুজাতা শৰ্মাই দেশত পৰ্যাপ্ত পৰিমাণে পেট্ৰল ডিজেল মজুত থকা বুলি কালি আন্তঃ মন্ত্ৰালয়ৰ সংবাদমেলত উল্লেখ কৰে। অৱশ্যে কোনো কোনো অঞ্চলত পেট্ৰল ডিজেলৰ অস্বাভাৱিক অধিক বিক্ৰী হোৱাৰ খবৰ অহাৰ পৰিপ্ৰেক্ষিতত এল পি জিৰ সৈতে সম্পৃক্ত 10টা গোচৰ ৰুজু কৰাৰ লগতে 3জন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। যুটীয়া সচিব শ্ৰীমতী শৰ্মাই লগতে কয় যে ৰাজ্য আৰু কেন্দ্ৰীয় শাসিত অঞ্চলসমূহত নিৰীক্ষণ আৰু বলবৎকৰণ ব্যৱস্থা শক্তিশালী কৰিবলৈ আহ্বান জনোৱা হৈছে। মাৰ্চৰ পৰা প্ৰায় 8,56,000 পি এন জি সংযোগ গেছৰ সৈতে সংযোগ কৰাৰ লগতে 2,96,000 সংযোগৰ বাবে অতিৰিক্ত আন্তঃগাঁথনি সৃষ্টি কৰা হৈছে। ইফালে ৰাসায়নিক আৰু সাৰ মন্ত্ৰালয়ৰ সাৰ বিভাগৰ অতিৰিক্ত সচিব অপৰ্ণা এছ শৰ্মাই দেশত বৰ্তমান যথেষ্ট পৰিমাণে সাৰ মজুত আছে বুলি প্ৰকাশ কৰিছে। নলবাৰী জিলাৰ মুকালমুৱা থানাৰ অন্তৰ্গত গংগাপুৰত দুৰ্বৃত্তৰ দ্বাৰা সংঘটিত হত্যাকাণ্ডত নিহত ছাত্ৰনেতা মাধুৰ্য বৰ্মন আৰু গুৰুতৰভাৱে আহত মৃদুমুদ্ৰা ডেকাৰ পৰিয়ালৰ লোকক কালি বিধায়ক চন্দ্ৰমোহন পাটোৱাৰীয়ে সাক্ষাৎ কৰে। গুৰুতৰভাৱে আহত যুৱতীগৰাকী গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ত চিকিৎসাধীন হৈ আছে। যুৱতীগৰাকীৰ আশু আৰোগ্য কামনা কৰাৰ লগতে বিধায়ক শ্ৰী পাটোৱাৰীয়ে অসমীয়া যুৱকক নিৰ্মমভাৱে হত্যা কৰা আৰু অসমীয়া জীয়ৰীক আক্ৰমণ কৰা কাৰ্য সভ্য সমাজত গ্ৰহণযোগ্য নহয় বুলি প্ৰকাশ কৰে। এই সন্দৰ্ভত বিজেপিৰ জ্যেষ্ঠ নেতাগৰাকীয়ে এইদৰে কয়।
1: আমাৰ এই যুৱতীগৰাকী আহতপ্ৰাপ্ত হৈ নলবাৰী মেডিকেলৰ পৰা যেতিয়া গুৱাহাটী মেডিকেল কলেজলৈকে পঠিয়াইছিল

0: আমাৰ সুপাৰিণ্টেণ্ডেণ্ট ডাঙৰীয়া, অধীক্ষক ডাঙৰীয়া, তেতিয়া ৰাতি 10:30 বাজিছে, 11টা বাজিছে, তেতিয়াও তেখেতে এই পেচেণ্টটোৰ কাৰণে ৰৈ আছিল আৰু সকলো ধৰণৰ সুবিধা তেখেতে ইয়াত কৰি দিছে। এতিয়ালৈকে অকণমান ইম্প্ৰুভ হৈছে, তথাপিও যিটো অলপ কি কওঁ অলপ ছিৰিয়াছনেছ যিটো আছে সেইটোতো থাকিব, কিন্তু সংকটমুক্ত মানে কি আজি এতিয়া আজকে যথেষ্টখিনি ভাল পাইছে বা ৰেছপঞ্চ কৰিছে বা দেউতাকক তেওঁ মাতিছেও বা মাত বোল কৰিব পাৰিছে, গতিকে তেনেকুৱা ধৰণৰ এটা কথাখিনি হৈছে।
1: বিধায়ক জয়ন্ত মল্ল বৰুৱায়ো নলবাৰীৰ এই নৃশংস হত্যাকাণ্ড আৰু নিৰ্মম আক্ৰমণৰ ভুক্তভোগী যুৱক যুৱতীহালৰ পৰিয়ালৰ লোকক সাক্ষাৎ কৰে। কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালে কালি ডিব্ৰুগড় জিলাৰ টিংখং বিধানসভা সমষ্টিৰ অন্তৰ্গত হলগুৰি গাঁৱৰ 7গৰাকী কৃষকে সমূহীয়াভাৱে কৰা পাণ 18 আৰু আস্থা 68 জাতৰ ধান খেতি পৰিদৰ্শন কৰে। সেউজীয়া পথাৰত উপস্থিত হৈ কৃষক আৰু দাৱনীসকলৰ সৈতে মত বিনিময় কৰি তেওঁলোকৰ পৰিশ্ৰম, নিষ্ঠা আৰু আধুনিক কৃষি পদ্ধতিৰ প্ৰতি থকা আগ্ৰহৰ পৰা বিশেষভাৱে অনুপ্ৰাণিত হোৱা বুলি তেওঁ উল্লেখ কৰে। শ্ৰীসোণোৱালে কয় যে ৰাজ্যৰ কৃষকৰ উন্নতিৰ মাজতে অসমৰ সমৃদ্ধি নিহিত হৈ আছে। কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰে কৃষি আৰু কৃষকৰ উন্নতি সাধনত গুৰুত্ব দিছে বুলি উল্লেখ কৰি শ্ৰীসোণোৱালে কয় যে কৃষকৰ সমৃদ্ধিয়ে শক্তিশালী অসমৰ ভেটি আৰু কৃষি ক্ষেত্ৰৰ উন্নয়নে গ্ৰাম্য অৰ্থনীতিৰ মূল চালিকা শক্তি। পৰিশ্ৰমী কৃষকসকলে আত্মনিৰ্ভৰ আৰু বিকশিত অসম গঢ়াৰ সপোনক অধিক শক্তিশালী কৰি তুলিছে বুলি তেওঁ উল্লেখ কৰে। পৰিদৰ্শন কালত মন্ত্ৰীগৰাকীৰ সৈতে স্থানীয় বিধায়ক বিমল বৰা, অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা, ডিব্ৰুগড় পৌৰ নিগমৰ উপমেয়ৰ উজ্জ্বল ফুকন আৰু বহুকেইগৰাকী দলীয় নেতাকৰ্মী উপস্থিত থাকে। শ্ৰীভূমি চহৰৰ বিভিন্ন দীৰ্ঘদিনীয়া নাগৰিক সমস্যাৰ সমাধানৰ লক্ষ্যৰে কালি জিলা আয়ুক্ত কাৰ্যালয়ত এখন গুৰুত্বপূৰ্ণ বৈঠক অনুষ্ঠিত হয়। জিলা আয়ুক্ত প্ৰদীপ কুমাৰ দ্বিবেদীৰ অধ্যক্ষতাত অনুষ্ঠিত এই সভাত শ্ৰীভূমি চহৰৰ জৰাজীৰ্ণ বাটপথ, ক্ৰমবৰ্ধিত যানজঁট, পানী নিষ্কাশন ব্যৱস্থাৰ ত্ৰুটি আদিকে ধৰি বিভিন্ন সমস্যা সন্দৰ্ভত বিস্তৃত আলোচনা কৰা হয়। জিলা আয়ুক্তগৰাকীয়ে সভাত এই সমস্যাসমূহৰ দ্ৰুত আৰু স্থায়ী সমাধানৰ বাবে প্ৰশাসন, জনপ্ৰতিনিধি আৰু সংশ্লিষ্ট সকলো পক্ষকে সমন্বয়েৰে কাম কৰিবলৈ আহ্বান জনায়। তেওঁ কয় যে এখন উন্নত, পৰিষ্কাৰ আৰু সুশৃংখল চহৰ গঢ়ি তুলিবলৈ প্ৰশাসনিক পদক্ষেপৰ লগতে নাগৰিকৰ সক্ৰিয় সহযোগিতা আৰু সচেতন অংশগ্ৰহণো অত্যন্ত গুৰুত্বপূৰ্ণ। চলিত বৰ্ষৰ ফিফা বিশ্বকাপৰ খেলসমূহ জি এণ্টাৰটেইনমেণ্টৰ বিভিন্ন চেনেলত সম্প্ৰচাৰ কৰা হ'ব। জি এণ্টাৰটেইনমেণ্টে 2034 চন পৰ্যন্ত ফিফাৰ সকলো অনুষ্ঠানৰ মিডিয়া শ্বৰ্ট ক্ৰয় কৰিছে। সেই অনুসৰি বিশ্বকাপৰ খেলসমূহ ইউনাইটেড এইট স্পৰ্টছ লিনিয়াৰ টিভিত সম্প্ৰচাৰ হ'ব। একেদৰে জি ফাইভত খেলসমূহৰ লাইভ ষ্ট্ৰীমিং কৰা হ'ব। আণ্ডাৰ 17 বিশ্বকাপৰ খেলসমূহ জিত সম্প্ৰচাৰ কৰা হ'ব। উল্লেখযোগ্য যে অহা 11 জুনত চলিত বৰ্ষৰ ফুটবল বিশ্বকাপৰ খেলসমূহ আৰম্ভ হ'ব। খেলসমূহ আমেৰিকা, মেক্সিকো আৰু কানাডাত অনুষ্ঠিত হ'ব। শ্ৰোতাসকলে পুৱাৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। এতিয়া আহক কুমাৰ ডেভিড দাসৰ সৈতে আজি গুৱাহাটীৰ পৰা প্ৰকাশিত দৈনিক বাতৰি কাকতসমূহৰ প্ৰথম পৃষ্ঠাৰ প্ৰচাৰিত বাতৰিত চকু ফুৰাওঁ।
2: নলবাৰীত দুৰ্বৃত্তৰ আক্ৰমণত যুৱকৰ মৃত্যু আৰু পৰৱৰ্তী পৰ্যায়ত আৰক্ষীৰ এনকাউণ্টাৰ, নতুন দিল্লীত মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ বিভিন্ন মন্ত্ৰীক সাক্ষাৎ, কিংবদন্তী কণ্ঠশিল্পী সুমন কল্যাণপুৰৰ বিয়োগ, ৰাজ্যত পুনৰ বাণিজ্যিক চিলিণ্ডাৰৰ দাম বৃদ্ধি আদি বাতৰিয়ে আজিৰ কাকতসমূহৰ প্ৰথম পৃষ্ঠাত স্থান লাভ কৰিছে। প্ৰেম প্ৰত্যাখ্যানৰ গইনালৈ নলবাৰীত দুৰ্বৃত্তই ভাতৃ ভগ্নীক কৰা আক্ৰমণত এজন যুৱকৰ মৃত্যু হোৱা ঘটনাই অলপতে ৰাজ্য জোকাৰি যায়। পাছলৈ দুৰ্বৃত্ত কৰায়ত্ব কৰিবলৈ যোৱা আৰক্ষীৰ হাতত অভিযুক্তৰ মৃত্যু হোৱাৰ সেই বাতৰিটো আজিৰ প্ৰায় সকলো কাকতেই প্ৰথম দৃশ্যত প্ৰকাশ কৰিছে। দৈনিক অসম কাকতত বাতৰিটোৰ শিৰোনাম ৰাজপথত হানিকচি আছো নেতা মাধুৰ্য বৰ্মন হত্যা, নলবাৰীত লাভ জিহাদৰ ভয়ংকৰ কাণ্ড, আৰু দৈনিক জনমভূমি কাকতত লাভ জিহাদ কেন্দ্ৰিক নৃশংসতা, মাধুৰ্য বৰ্মনৰ হত্যাক লৈ উত্তাল নলবাৰী, এনকাউণ্টাৰত নিহত ছাত্ৰ নেতাৰ হত্যাকাৰী। দি আছাম ট্ৰিবিউন কাকতেও একেটা বাতৰি আছু লিডাৰ কিল্ড ছিষ্টাৰ ইঞ্জিয়ৰ্ড মাৰ্ডাৰ একিউজড গান ডাউন ইন নলবাৰী শীৰ্ষকেৰে প্ৰকাশ কৰিছে। কেইবাদিনীয়া চৰকাৰী কাৰ্যসূচীৰে নতুন দিল্লীত উপস্থিত থকা মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই বিভিন্ন কেন্দ্ৰীয় মন্ত্ৰীক কৰা সাক্ষাৎ আৰু আজিৰ উভতনিক লৈ একোটা বাতৰি কেইবাখনো কাকতৰ প্ৰথম পৃষ্ঠাত স্থান পাইছে। অসমক ক্ৰীড়া কেন্দ্ৰ, চিকিৎসা, পৰ্যটনৰ প্ৰধান ভেটিৰূপে গঢ়িবলৈ দিল্লীত তৎপৰ মুখ্যমন্ত্ৰী শিৰোনামেৰে অসমীয়া খবৰ কাকতে বাতৰিটো প্ৰকাশ কৰিছে। নিয়মীয়া বাৰ্তা কাকতত একেটা বাতৰি শীৰ্ষক অসমক দেশৰ ভিতৰতে উন্নত ৰাজ্য কৰাৰ লক্ষ্য, দিল্লীত উপৰাষ্ট্ৰপতি ৰাধাকৃষ্ণনসহ একাধিক কেন্দ্ৰীয় মন্ত্ৰীৰ সাক্ষাৎ মুখ্যমন্ত্ৰীৰ। দ্য চেণ্টিয়েল কাকতেও বাতৰিটো চি এম ডিছকাছেছ দ্য ষ্টেটছ ডেভেলপমেণ্ট উইথ ভাইচ প্ৰেচিডেণ্ট ইউনিয়ন মিনিষ্টাৰ্ছ শীৰ্ষকেৰে

0: প্ৰধানমন্ত্ৰীয়ে তাত স্থান দিছে। আমাৰ অসম কাকতে পুনৰ বাণিজ্যিক চিলিণ্ডাৰৰ দাম বৃদ্ধি হোটেল ৰেষ্টুৰাণ্ট সংকট শিৰোনামেৰে এটা বাতৰি প্ৰধানমন্ত্ৰীয়ে তাত স্থান দিছে। কণ্ঠশিল্পী সুমন কল্যাণপুৰৰ বিয়োগৰ বাতৰিটো অসমে প্ৰতিদিন কাকতে। দেশৰ সংগীত ক্ষেত্ৰত সৃষ্টি হ'ল বিশাল শূন্যতাৰ যশস্বী কণ্ঠশিল্পী সুমন কল্যাণপুৰৰ বিদায় শিৰোনামেৰে প্ৰথম পৃষ্ঠাত প্ৰকাশ কৰিছে। দৈনিক অগ্ৰদূত কাকতে গুৱাহাটীত আন্তঃৰাজ্যিক জুৱাৰ চক্ৰ উৎখাত কৰাৰ বাতৰি এটা। আই পি এল জুৱাত ব্যৱহৃত বৃহৎ পৰিমাণৰ অলংকাৰ 26খনৰ ভূমিৰ নথি জব্দ শীৰ্ষকেৰে আজি আগস্থান দিছে।
1: অহা 5 জুনত অসম মন্ত্ৰীসভাৰ সম্প্ৰসাৰণ ঘটোৱা হ'ব। খানাপাৰাৰ জ্যোতি বিষ্ণু সাংস্কৃতিক প্ৰেক্ষাগৃহত এই শপতগ্ৰহণ অনুষ্ঠানৰ আয়োজন কৰা হ'ব বুলি চৰকাৰী সূত্ৰই প্ৰকাশ কৰিছে। উল্লেখযোগ্য যে মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীক নতুন দিল্লীত সাক্ষাৎ কৰাৰ পাছতে এই কথা ঘোষণা কৰে। স্থানীয় বতৰৰ আগলি বতৰা অনুসৰি অহা 24 ঘণ্টাত গুৱাহাটী আৰু ইয়াৰ উপকণ্ঠ অঞ্চলত বতৰ আংশিকভাৱে ডাৱৰীয়া হৈ থকাৰ লগতে 2 এজাক পাতলীয়া বৰষুণ অহাৰ সম্ভাৱনা আছে। আজি গুৱাহাটীৰ তাপমাত্ৰা সৰ্বোচ্চ 35 ডিগ্ৰী চেলছিয়াছ আৰু সৰ্বনিম্ন 26 ডিগ্ৰী চেলছিয়াছ হ'ব পাৰে বুলি বৰজীয়াৰৰ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই আগজাননী দিছে। মঙলদৈ মহাবিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ মুৰববী অধ্যাপক ভৱেশ নাৰায়ণ চৌধুৰীৰ কালি দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 68 বছৰ। বাতৰি শেষ কৰাৰ পূৰ্বে ঘাই ঘাই বাতৰিসমূহ পুনৰ এবাৰ। নতুন দিল্লীত কেন্দ্ৰীয় মন্ত্ৰী নীতিন গাডকাৰীক সাক্ষাৎ কৰি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ব্ৰহ্মপুত্ৰৰ সুৰংগ, কাজিৰঙাৰ এলিভেটেড কৰিডৰ সন্দৰ্ভত আলোচনা। বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি 5 জুনত ৰাজ্যত 1 কোটি গছপুলি ৰোপণৰ বাবে ৰাজ্য চৰকাৰৰ লক্ষ্য নিৰ্ধাৰণ। ৰাজ্য চৰকাৰৰ সুলভ মূল্যৰ সামগ্ৰী যোগান আঁচনিৰ আগষ্টৰ পৰা পুনৰ আৰম্ভ হ'ব বুলি মুখ্যমন্ত্ৰীৰ প্ৰকাশ। আৰু জি এণ্টাৰটেইনমেণ্টৰ বিভিন্ন চেনেলত ফিফা বিশ্বকাপৰ খেল সম্প্ৰচাৰৰ বাবে চুক্তিবদ্ধ। পুৱাৰ আঞ্চলিক বাতৰি আজিলৈ ইমানেই। পৰৱৰ্তী বাতৰি দিনৰ 11 বজাত শুনিবলৈ পাব।

লাকে আকাশবাণী গুৱাহাটী মহাবাহু কাৰ্বি আংডেংগেৱাং লাকে মিডিয়াম ৱেভ লং মিটাৰ্ছ ফাৰুফলিৰা ক্ৰেচিৰা টবৰফো কিলোহাৰ্চলং ফাৰু ট্ৰকচিৰা ইংকৰা চিৰকেপ লাপেন এফ এম লংকে ফাৰু ইচিৰা ইচিৰা টকবৰ থেৰক মেগাহাৰ্চ পিনিকে বুচিক নিফাই হিনি দুৰ্মিয়াৰ নি

0: নমস্কাৰ। আকাশবাণী গুৱাহাটীৰ এই ঘণ্টাৰ বাতৰিৰ সৈতে মই মৰমী কাশ্যপ। ৰাজ্যত অহা 2 আগষ্টত আৰম্ভ হ'বলগীয়া প্ৰথম পৰ্যায়ৰ লোকপিয়লৰ বাবে জিলাই জিলাই ইতিমধ্যে গৃহ তালিকা আৰু গৃহপিয়ল সম্পৰ্কীয় প্ৰশিক্ষণ চলি আছে। CBSEৰ অধীনৰ 10ম আৰু 12ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ উত্তৰ বহীৰ স্কেন কপি পুনৰ মূল্যায়নৰ বাবে আজি লাইভ পৰ্টেল মুকলি কৰা হৈছে। সমগ্ৰ শিক্ষা অসমে 3ৰ পৰা 8ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ বাবে নিয়মীয়া মান নিৰূপণ পৰীক্ষাৰ প্ৰথম পৰ্যায় অহা 9 জুনৰ পৰা অনুষ্ঠিত হ'ব বুলি ঘোষণা কৰিছে। অহা 5 জুনত বিশ্ব পৰিৱেশ দিৱসৰ লগত সংগতি ৰাখি ৰাজ্যখনত প্ৰায় 1 কোটি গছপুলি ৰোপণৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। নিৰ্বাচন আয়োগে কালি ৰাজ্যসভাৰ 27খন আসনৰ দ্বিবাৰ্ষিক নিৰ্বাচন আৰু উপ নিৰ্বাচনৰ লগতে 3খন ৰাজ্যৰ ৰাজ্যিক বিধান পৰিষদৰ নিৰ্বাচনৰ বাবে অধিসূচনা জাৰি কৰে। বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানে ইকোশ্বপৰ মাধ্যমেৰে 2025-26 বৰ্ষত 1,87,00,000 টকাৰ সামগ্ৰী বিক্ৰী কৰে। স্বচ্ছ ভাৰত অভিযানৰ অংশ হিচাপে যোৰহাট পৌৰসভাই নাগৰিকসকলৰ মাজত গোটা আৱৰ্জনা ব্যৱস্থাপনা, আৱৰ্জনা পৃথকীকৰণ আৰু আৱৰ্জনাসমূহৰ বৈজ্ঞানিক নিষ্কাশনৰ বিষয়ে সজাগতা সৃষ্টিৰ ক্ষেত্ৰত সক্ৰিয় অংশগ্ৰহণ কৰিছে। ধেমাজি জিলা আৰু ছেছন ন্যায়াধীশৰ আদালতে 2021 চনৰ 20 জুলাইত সংঘটিত এটা হত্যাকাণ্ডৰ গোচৰত অভিযুক্তক আজি যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায় দিছে। আৰু চলিত বৰ্ষৰ ফিফা বিশ্বকাপৰ খেলসমূহ জি এণ্টাৰটেইনমেণ্টৰ বিভিন্ন চেনেলত সম্প্ৰচাৰ কৰা হ'ব। জি এণ্টাৰটেইনমেণ্টে 2034 চন পৰ্যন্ত ফিফাৰ সকলো অনুষ্ঠানৰ মিডিয়া চৰ্ত ক্ৰয় কৰিছে। এই ঘণ্টাৰ বাতৰি ইমানেই। পৰৱৰ্তী বাতৰি বুলেটিন বিয়লি 5:15।
1: লাকে আকাশবাণী গুৱাহাটী মহাবাহু দনমাৰলিয়া টুনটু লুচিয়া টেৰণ পিপেন চিহুৰ চিপুত লামজিৰ আৰু জিগলংপ লামজিৰ আঠিপিকে ছেল্ফ হেল্প গ্ৰুপ লাপেণ্টে বাং চৌপেন কেকলেম্পন আকামা পুথাক আলাংলিফান চিহুৰ চিহুপুত পঞ্জি লাকে জনি শ্ৰংফাৰ আৰু জিক সিনা
2: আফ্রাংসি নিলিতুম অল ইন্ডিয়া রেডিও গুয়াহাটি কার্বি এংডেং পেনালিফান কার্ডম নাম।

ক'বলৈ গ'লে এতিয়া গৰম আৰম্ভই হৈছে আৰু এতিয়া 7000 টকাকৈ বিজুলী বিল আহিবলৈ ধৰিছে। ঘনীয়ে কেতিয়াবাৰ পৰা চলাৰ পেনেল লগৰ কথা কৈ আছে, তেওঁ কৈছে চৰকাৰে ছাবচিডিও দি আছে। মই যাক যি সুধিলোঁ সকলোৰে বিজুলী বিল শূন্য আহিছে, এইবাৰ মই লগাইহে দিম। যেতিয়া বিজুলী বিনামূল্যকে পোৱাই যায় তেন্তে আপুনিও লৈ থকা নাই কিয় ভাই, আপুনিও লগাই লওক। পি এম সূৰ্য ঘৰ মুফ্ত বিজুলী যোজনা যোগদান কৰিবলৈ পঞ্জীয়ন কৰক PM সূৰ্য ঘৰ .gov.in ত।

0: এয়া আকাশবাণী গুৱাহাটী। সন্ধিয়াৰ আঞ্চলিক বাতৰিৰ ঘাই ঘাই বাতৰিৰ ভিতৰত আছে, মুগা শিল্পক গোলকীয় ব্ৰেণ্ড হিচাপে প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে ডোনাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াৰ উপস্থিতিত নতুন দিল্লীত চেনেজৰী অভিযানৰ শুভাৰম্ভ, অসমৰ কৃষি আন্তঃগাঁথনি শক্তিশালী কৰা সন্দৰ্ভত মুখ্যমন্ত্ৰীৰ কেন্দ্ৰীয় কৃষিমন্ত্ৰী শিৱৰাজ সিং চৌহানৰ সৈতে আলোচনা, ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতত অহা 8 জুনৰ পৰা জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া, কংগ্ৰেছ বিধায়িনী দলৰ দলপতি ৱাজেদ আলী চৌধুৰীক অসম বিধানসভাৰ বিৰোধী দলপতিৰ মৰ্যাদা প্ৰদান আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ অসম মেঘালয় সীমান্তৰ টাপাৰ অস্থায়ী আৰক্ষী চাউনীত দুয়োখন ৰাজ্যৰ চৰকাৰী পক্ষৰ বৈঠক। নমস্কাৰ, বাতৰিৰ সৈতে মই অৰুণিমা গোস্বামী আৰু মোৰ সৈতে আছে মৰমী কাশ্যপ। এতিয়া শুনক বিতং বাতৰি। অসমৰ বাচক বনীয়া মুগা শিল্পৰ প্ৰসাৰ আৰু এই শিল্পৰ বিকাশৰ বাবে আজি চেনেজৰী শীৰ্ষক মুগা অভিযানৰ শুভাৰম্ভ কৰা হৈছে। নতুন দিল্লীত ডোনাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়া, মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মা আৰু কেন্দ্ৰীয় বস্ত্ৰ ৰাজ্যমন্ত্ৰী পবিত্ৰ মাৰ্ঘেৰিটাৰ উপস্থিতিত এই অনুষ্ঠানৰ শুভাৰম্ভ কৰা হয়। অসমৰ মুগা শিল্পক গোলকীয় ব্ৰেণ্ড হিচাপে প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে এই অভিযানৰ শুভাৰম্ভ কৰা হৈছে। অনুষ্ঠানত কেন্দ্ৰীয় মন্ত্ৰী শ্ৰী সিন্ধিয়াই কয় যে 11টা উপাদান সন্নিৱিষ্ট এই অভিযানৰ মাধ্যমেৰে মুগাপালক, হস্তশিল্পী, বস্ত্ৰশিল্পী আৰু স্থানীয় ব্যৱসায়ীসকলক ন্যায্য প্ৰাপ্য দিয়াৰ লগতে আন্তঃৰাষ্ট্ৰীয় বজাৰলৈ মুগা শিল্পক সন্মান সহকাৰে লৈ যোৱা হ'ব।
1: And as Secretary Saab said and Margarita Saab said, we have identified quarter by quarter what has to be achieved. So we promise all our weavers, hamare bunkaron ko, entrepreneurs ko, hum apne taraf se ye aashwasan dete hain ki we will leave no stone unturned and we will toil with you. It is your sweat and your strength that has taken Muga silk to international shores. As Chief Minister said and as Margarita ji said, from farm gate to foreign shores. We have to ensure the quality of this product, the quantity of this product, and the ultimate, finally, most important, the ultimate value must go to our weavers in Assam. And what I would like through this project is also for the weavers to go up the value chain. Weavers must not remain weavers alone, which is why we are talking about setting up farmers' interest group. We are talking about setting up FPOs, farmer producer organizations.
0: মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি কেন্দ্ৰীয় কৃষি আৰু কৃষক কল্যাণ মন্ত্ৰী শিৱৰাজ সিং চৌহানক সাক্ষাৎ কৰি অসমৰ কৃষি আন্তঃগাঁথনি শক্তিশালী কৰা সন্দৰ্ভত আলোচনা কৰে। আলোচনাকালত কৃষি আন্তঃগাঁথনি পুঁজি অধিক ব্যৱহাৰ, শীতলীকৃত সংৰক্ষণ ব্যৱস্থা, উন্নত বজাৰ সংযোগ, যান্ত্ৰিক কৃষি পদ্ধতি আৰু শক্তিশালী যোগান শৃংখলা গঢ়ি তোলা বিষয়ত আলোচনা কৰা হয়। অসমৰ কৃষকসকলে যাতে এই উন্নত সুবিধাসমূহ লাভ কৰিব পাৰে সেই বিষয়ে মুখ্যমন্ত্ৰীগৰাকীয়ে কেন্দ্ৰীয় কৃষিমন্ত্ৰীগৰাকীৰ সহযোগিতা বিচাৰে।
2: माननीय कृषि मंत्री शिवराज सिंह चौहान जी से मेरा आज मुलाकात हुआ। असम चुनाव में हम लोग का एक बहुत बड़ा कमिटमेंट था कि चाय बागान का श्रमिकों को जो माटी का हक मिलेगा उनका साथ साथ एक प्रधानमंत्री आवास योजना का मकान भी मिले। हम माटी का हक देने वाला हूँ, काम शुरू हो गया है। हमारा ये प्रयास था कि साथ ही साथ एक मकान भी मिले। माननीय मंत्री जी ने हमें बोला कि जो भी पात्र प्रूफ होगा या एलिजिबिलिटी होगा उनको

0: भारत सरकार जरूर मदद करेगा। एग्रीकल्चर इंफ्रास्ट्रक्चर फंड जैसा कोई सारा चीज में असम का भागीदारी बहुत कम थे। मंत्री जी ने बोला कि हम पूरा मदद करेगा, आप लोग आगे काम कीजिए।
1: আলোচনা কালত ৰাজ্যখনৰ কৃষক কল্যাণমূলক আঁচনিসমূহৰ তৃণমূল পৰ্যায়ত ফলপ্ৰসূ ৰূপায়ণ আৰু লাখপতি বাইদেউ আঁচনিৰ অগ্ৰগতি সন্দৰ্ভতো আলোচনা কৰা হয়। মুখ্যমন্ত্ৰীয়ে আজি নীতি আয়োগৰ নৱনিযুক্ত উপাধ্যক্ষ অশোক কুমাৰ লাহিৰীক নতুন দিল্লীস্থিত বাসভৱনত সাক্ষাৎ কৰি নতুন দায়িত্বৰ বাবে শুভেচ্ছা জ্ঞাপন কৰে। ডঃ শৰ্মাই আজি ভাৰতীয় এণ্টাৰপ্ৰাইজ কোম্পানীৰ উপাধ্যক্ষ আৰু পৰিচালন সঞ্চালক ৰাজেন ভাৰতী মিট্টালক সাক্ষাৎ কৰি অসমত তেওঁলোকৰ সংস্থাৰ অধীনত চলি থকা প্ৰকল্পসমূহৰ লগতে তেওঁলোকৰ পৰিকল্পনা সম্পৰ্কে আলোচনা কৰে। ডঃ শৰ্মাই এল এণ্ড টি কোম্পানীৰ অধ্যক্ষ আৰু পৰিচালন সঞ্চালক এছ এন সুব্ৰমণিয়ামকো সাক্ষাৎ কৰে। ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া অহা 8 জুনত আৰম্ভ হ'ব। বিচাৰৰ প্ৰথম দিনটোতে আদালতে 4 জন সাক্ষীক তলব কৰিছে। আদালতে গোচৰ সংক্ৰান্তত মৰিগাঁও জিলাৰ আৰক্ষী অধীক্ষক হেমন্ত কুমাৰ দাস, জুবিন গাৰ্গৰ মৃত্যু সন্দৰ্ভত এজাহাৰ দাখিল কৰা ৰাতুল বৰা, মৰিগাঁৱৰ ভাৰপ্ৰাপ্ত বিষয়া প্ৰণৱ শইকীয়া আৰু আৰক্ষী পৰিদৰ্শক ভাস্কৰ বৰ্মনক 8 জুনত আদালতত হাজিৰ হৈ সাক্ষ্য দিবলৈ নিৰ্দেশ জাৰি কৰিছে। উল্লেখযোগ্য যে ফাষ্টট্ৰেক আদালতে যোৱা 26 মে'ত জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ 7 গৰাকী অভিযুক্তৰ বিৰুদ্ধে গোচৰৰ ধাৰা আৰোপ কৰিছিল। আজিৰ পৰা ফাষ্টট্ৰেক আদালতত দৈনিক বিচাৰ প্ৰক্ৰিয়া চলিব। আপোনালোকে সন্ধিয়াৰ আঞ্চলিক বাতৰি শুনিছে আকাশবাণী গুৱাহাটী কেন্দ্ৰৰ পৰা। পৰৱৰ্তী বাতৰি শুনক মৰমী কাশ্যপৰ পৰা।
2: কংগ্ৰেছ বিধায়িনী দলৰ দলপতি ৱাজেদ আলী চৌধুৰীক আনুষ্ঠানিকভাৱে অসম বিধানসভাৰ বিৰোধী দলপতি মৰ্যাদা প্ৰদান কৰা হৈছে। অসম বিধানসভাৰ অধ্যক্ষ ৰঞ্জিত কুমাৰ দাসে এখন পত্ৰযোগে শ্ৰীচৌধুৰীক এই মৰ্যাদা প্ৰদান কৰে। বিৰোধী দলপতি হিচাপে ৱাজেদ আলী চৌধুৰীয়ে কাৰ্যালয়ৰ দায়িত্বভাৰ গ্ৰহণ কৰিব বুলি সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰে। কেন্দ্ৰীয় বন্দৰ, জাহাজ চলাচল আৰু জলপথ মন্ত্ৰী সৰ্বানন্দ সোণোৱালে আজি ডিব্ৰুগড়ৰ খনিকৰত নৱনিৰ্মিত বহুমুখী ষ্টেডিয়াম পৰিদৰ্শন কৰে। মন্ত্ৰীগৰাকীয়ে প্ৰকল্পটোত উপস্থিত হৈ ইয়াৰ আন্তঃগাঁথনিগত বিভিন্ন দিশ পৰ্যালোচনা কৰাৰ লগতে যাৱতীয় দিহা পৰামৰ্শ আগবঢ়ায়। অত্যাধুনিক সা সুবিধাৰে সজ্জিত এই ক্ৰীড়া আন্তঃগাঁথনিয়ে ডিব্ৰুগড় জিলাৰ লগতে সমগ্ৰ উজনি অসমৰ ক্ৰীড়া ক্ষেত্ৰত নতুন দিগন্তৰ সূচনা কৰিব বুলি মন্ত্ৰীগৰাকীয়ে আশা প্ৰকাশ কৰে। যুৱ প্ৰজন্মৰ ক্ৰীড়া প্ৰতিভা বিকাশৰ ক্ষেত্ৰতো এই ষ্টেডিয়ামখন মাইলৰ খুঁটি হিচাপে পৰিগণিত হ'ব বুলি তেওঁ উল্লেখ কৰে।
3: কমপ্লেক্স নিৰ্মাণৰ কাৰ্যসূচী ইতিমধ্যে চলি আছে। ইনডোৰ স্পৰ্টছ কমপ্লেক্সটো সম্পূৰ্ণ হৈছে আৰু আউটডোৰ এই 35,000 দৰ্শকে একেলগে উপভোগ কৰিব পৰাকৈ ইয়াত বিভিন্ন ধৰণৰ সা সুবিধাবিলাক ইতিমধ্যে গঢ় দিয়া হৈছে। গতিকে মই ভাবোঁ যে অসমৰ বাবে এটা উল্লেখযোগ্য খেলৰ কেন্দ্ৰ হিচাপে ডিব্ৰুগড় মাল্টি ডিচিপ্লিন স্পৰ্টছ কমপ্লেক্স গঢ় লৈ উঠিব, এইটো নিশ্চিত। আৰু অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াও এই ক্ষেত্ৰত যিখিনি উদ্যোগ লৈছে মই তেখেতক বিশেষভাৱে ধন্যবাদ জনাইছো আৰু তেখেতে আগন্তুক দিনত আৰু অধিক এই ক্ষেত্ৰত সহযোগিতা আগবঢ়োৱাৰ কথা ইতিমধ্যে ইয়ালৈ আহি ঘোষণা কৰি গৈছে। আৰু অসমৰ দ্বিতীয় ৰাজধানী হিচাপে ডিব্ৰুগড় চহৰত এই কমপ্লেক্সটোৱে আগন্তুক দিনত কেৱল অসম নহয় উত্তৰ পূৰ্বাঞ্চলৰ ভাৰতবৰ্ষৰ খেলুৱৈসকলক যথেষ্ট উদগনি দিব আৰু আমি সকলোৱে আশা কৰিছো কম দিনৰ ভিতৰতে ইয়াৰ নিৰ্মাণ কাৰ্য সম্পূৰ্ণ হ'ব আৰু ভাৰতবৰ্ষৰ খেলুৱৈসকলৰ বাবে এই কমপ্লেক্সটো উৎসৰ্গা কৰা হ'ব।
2: মন্ত্ৰীগৰাকীৰ সৈতে পৰিদৰ্শনকালত অসম পৰ্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা, অসম পেট্ৰকেমিকেলছ লিমিটেডৰ অধ্যক্ষ বিকুল ডেকা, ডিব্ৰুগড় পৌৰ নিগমৰ উপমেয়ৰ উজ্জ্বল ফুকনকে ধৰি ভালেসংখ্যক বিশিষ্ট ব্যক্তি উপস্থিত থাকে। পশ্চিম কাৰ্বি আংলং জিলাৰ অসম মেঘালয় সীমান্তৰ টাপাৰ অস্থায়ী আৰক্ষী ছাউনীত আজি ৰাজ্য দুখনৰ চৰকাৰী পক্ষৰ উচ্চ পৰ্যায়ৰ বৈঠক অনুষ্ঠিত হয়। সুদীৰ্ঘ দিন ধৰি চলি থকা সীমা সমস্যাৰ মাজতে এই বৈঠকৰ আয়োজন কৰা হৈছিল। কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য তুলিৰাম ৰংহাং আৰু মেঘালয়ৰ উপ মুখ্যমন্ত্ৰী স্নয়ুভালাং ধাৰৰ নেতৃত্বত এই বৈঠক অনুষ্ঠিত হয়। বৈঠকৰ পাছত সাংবাদিকৰ আগত ৰংহাঙে কয় যে দুয়োপক্ষৰ মাজত বুজাবুজিৰে সীমান্ত অঞ্চলত কৃষিকাৰ্য সম্পৰ্কীয় বিষয়সমূহ নিষ্পত্তি কৰাৰ বাবে আলোচনা কৰা হৈছে। মেঘালয়ৰ উপ মুখ্যমন্ত্ৰীগৰাকীয়েও এই আলোচনাক লৈ সন্তুষ্টি ব্যক্ত কৰে। তেওঁ কয় যে এই আলোচনাত সীমা সমস্যা সন্দৰ্ভত কোনো বিষয় উত্থাপন কৰা হোৱা নাই, বৰং সীমান্ত অঞ্চলত কৃষিকাৰ্য কৰাক লৈ আলোচনা কৰা হৈছে বুলিও তেওঁ কয়। উমৈহতীয়া দেৱানী বিধিয়ে ৰাজ্যখনৰ সমাজ সংস্কাৰৰ দিশত নতুন দিশ নিৰ্ণয় কৰিব বুলি প্ৰাক্তন মন্ত্ৰী তথা টিংখং সমষ্টিৰ বিধায়ক বিমল বৰাই মন্তব্য কৰিছে। শিৱসাগৰ জিলা বিজেপি কাৰ্যালয়ত আজি আয়োজিত এখন সংবাদমেলত তেওঁ কয় যে এই বিধি বলবৎ কৰাৰ ক্ষেত্ৰত ৰাজ্য চৰকাৰে যুগান্তকাৰী পদক্ষেপ লৈছে। ইয়াৰ ফলত সকলো নাগৰিক সম অধিকাৰৰ আওতালৈ আহিব বুলি তেওঁ উল্লেখ কৰে। সমাজত মহিলাৰ অধিকাৰ সুৰক্ষিত কৰা, বিবাহ ব্যৱস্থাত অধিক সুসংহত কৰা আৰু সামাজিক স্থিৰতা ৰক্ষাৰ ক্ষেত্ৰত উমৈহতীয়া দেৱানী বিধি ফলপ্ৰসূ হ'ব বুলিও তেওঁ আশা প্ৰকাশ কৰে। ৰাজ্যত অহা 2 আগষ্টত আৰম্ভ হ'বলগীয়া প্ৰথম পৰ্যায়ৰ লোকপিয়লৰ

জিলাই জিলাই ইতিমধ্যে গৃহতালিকা আৰু গৃহপিয়ল সম্পৰ্কীয় প্ৰশিক্ষণ চলি আছে। তামোলপুৰ জিলাত আজি এই কাৰ্যসূচী আনুষ্ঠানিকভাৱে আৰম্ভ হৈছে। পৰহিলৈ পৰ্যন্ত চলিবলগীয়া এই কাৰ্যসূচী আজি জিলায়ুক্ত তথা জিলা মুখ্য লোকপিয়ল বিষয়া চিমিকৰণে শুভাৰম্ভ কৰে। জিলাখনত 2027 চনৰ লোকপিয়ল সঠিকভাৱে ৰূপায়ণ কৰাৰ বাবে বিষয়াসকলক দক্ষ কৰি তুলিবলৈ প্ৰশিক্ষণৰ আয়োজন কৰা হৈছে। উদ্বোধনী অনুষ্ঠানত জিলা লোকপিয়ল বিষয়া ডঃ দীপংকৰ নাথ, অতিৰিক্ত জিলা লোকপিয়ল বিষয়া বিদিশা বৰাৰ উপৰি গণনাৰ দায়িত্বত নিয়োজিত হ'বলগীয়া বিষয়া কৰ্মচাৰীসকল উপস্থিত থাকে। নগাঁও জিলা পৰিষদৰ কাৰ্যালয়ৰ সভাকক্ষত আজি লোকপিয়ল 2027ৰ প্ৰথম পৰ্যায়ৰ গৃহ তালিকাভুক্তি আৰু গৃহপিয়ল সম্পৰ্কীয় প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হয়। জিলাখনৰ আয়ুক্ত দেৱাশীষ শৰ্মাৰ সভাপতিত্বত অনুষ্ঠিত এই সভাত অতিৰিক্ত জিলা আয়ুক্ত, সহকাৰী আয়ুক্ত, চক্ৰ বিষয়া, খণ্ড উন্নয়ন বিষয়া প্ৰমুখ্যে চৰকাৰী বিষয়াসকল উপস্থিত থাকে। কাইলৈ আৰু অহা 8 জুনত হ'বলগীয়া এই প্ৰশিক্ষণ কাৰ্যসূচীত তথ্য সংগ্ৰহ পদ্ধতি, ডিজিটেল গণনা আৰু প্ৰয়োজনীয় সমন্বয় ব্যৱস্থাৰ ওপৰত বিশদ আলোচনা কৰা হ'ব। চিৰাং জিলাতো কালিৰে পৰা আসন্ন লোকপিয়লৰ বাবে 3-দিনীয়া প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হৈছে। চিৰাং জিলাক 6টা লোকপিয়ল কেন্দ্ৰত বিভক্ত কৰা হৈছে। ইয়াৰে বিজনী, চিদলি আৰু বেংতলে গ্ৰামাঞ্চলক সামৰি লোৱাৰ বিপৰীতে বিজনী

0: চৰকাৰী বিষয়াসকল উপস্থিত থাকে। কাইলৈ আৰু অহা 8 জুনত হ'বলগীয়া এই প্ৰশিক্ষণ কাৰ্যসূচীত তথ্য সংগ্ৰহ পদ্ধতি, ডিজিটেল গণনা আৰু প্ৰয়োজনীয় সমন্বয় ব্যৱস্থাৰ ওপৰত বিশদ আলোচনা কৰা হ'ব। চিৰাং জিলাতো কালিৰে পৰা আসন্ন লোকপিয়লৰ বাবে 3-দিনীয়া প্ৰশিক্ষণ কাৰ্যসূচী অনুষ্ঠিত হৈছে। চিৰাং জিলাক 6টা লোকপিয়ল কেন্দ্ৰত বিভক্ত কৰা হৈছে। ইয়াৰে বিজনি, চিদলি আৰু বেংতলে গ্ৰামাঞ্চলক সামৰি লোৱাৰ বিপৰীতে বিজনি, বাছুগাঁও আৰু কাজলগাঁৱে চহৰ অঞ্চলক সামৰি লৈছে। চিৰাং জিলা আয়ুক্ত মধুসূদন নাথে আজি জিলা আয়ুক্তৰ কাৰ্যালয়ৰ সভাকক্ষত 2027 বৰ্ষৰ লোকপিয়লৰ চৰকাৰী শুভংকৰ প্ৰতীক প্ৰগতি আৰু বিকাশ উন্মোচন কৰে। ডিব্ৰুগড় জিলাত কালি অনুষ্ঠিত প্ৰশিক্ষণত জিলাখনৰ সমজিলা আয়ুক্ত, অতিৰিক্ত জিলা আয়ুক্ত, ৰাজহ চক্ৰ বিষয়াকে ধৰি অন্যান্য বিষয়াসকলে অংশগ্ৰহণ কৰে। উল্লেখযোগ্য যে ৰাজ্যত আসন্ন লোকপিয়ল সুচাৰুৰূপে সম্পন্ন কৰাৰ বাবে লোকপিয়ল সঞ্চালকালয়ে সকলো ধৰণৰ প্ৰাৰম্ভিক প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰিছে। ইয়াৰ বাবে ইতিমধ্যে 85,000 গণনাকাৰী বিষয়া নিয়োগ কৰা হৈছে। 17 আগষ্টৰ পৰা গণনাকাৰী বিষয়াসকলে ঘৰে ঘৰে গৈ জনগণনা কৰিব। এই প্ৰক্ৰিয়া 15 ছেপ্টেম্বৰ পৰ্যন্ত চলিব। এইবাৰৰ লোকপিয়লত স্বগণনাৰো বিকল্প ব্যৱস্থা কৰা হৈছে। লোকপিয়লত জনসাধাৰণে 16টা ভাষাত তথ্য দিব পাৰিব। ধেমাজি জিলা আৰু ছেছন ন্যায়াধীশৰ আদালতে 2021 চনৰ 20 জুলাইত সংঘটিত এটা হত্যাকাণ্ডৰ গোচৰত অভিযুক্তক আজি যাৱজ্জীৱন কাৰাদণ্ডৰ ৰায় দিছে। জিলা আৰু ছেছন ন্যায়াধীশ কল্যাণজিৎ শইকীয়াৰ আদালতে অভিযুক্ত পিতৃ হত্যাকাৰী বিপিন গগৈক ভাৰতীয় দণ্ডবিধিৰ 302/34 ধাৰাত দোষী সাব্যস্ত কৰি যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰাৰ লগতে 10,000 টকাৰ জৰিমনা বিহে। অভিযোগ অনুসৰি বিপিন গগৈয়ে পিতৃক খগেন গগৈক হত্যা কৰাৰ লগতে মাতৃকো আঘাত কৰিছিল। চিলাপথাৰ থানাত পঞ্জীয়ন হোৱা গোচৰৰ ভিত্তিত তদন্তকাৰী বিষয়াই দাখিল কৰা অভিযোগনামা অনুসৰি আদালতে 7 জন সাক্ষীৰ সাক্ষ্য গ্ৰহণৰ পাছত আজি চূড়ান্ত ৰায়দান কৰে। পৰৱৰ্তী বাতৰি শুনক অৰুণিমা গোস্বামীৰ পৰা।
1: কামৰূপ আৰক্ষীয়ে আজি অভিযান চলাই চাংচাৰিত বুজন পৰিমাণৰ নিচাযুক্ত দ্ৰব্য জব্দ কৰে। আৰক্ষীয়ে ৰেলযোগে সৰবৰাহ কৰাৰ চেষ্টা কৰা অৱস্থাত হেৰইনখিনি জব্দ কৰিবলৈ সমৰ্থ হয়। আৰক্ষীয়ে এই সংক্ৰান্তত এজন লোকক আটক কৰিছে। কাছাৰ আৰক্ষীয়ে শিলচৰ আৰু উদাৰবন্দত অভিযান চলাই প্ৰায় 1 কোটি টকা মূল্যৰ অবৈধ কফ চিৰাপ জব্দ কৰিছে। এটা গুদামত তালাচী চলোৱাৰ সময়ত আৰক্ষীয়ে 1,420 বটল কফ চিৰাপ জব্দ কৰে। ঘটনা সংক্ৰান্তত এজন লোকক গ্ৰেপ্তাৰ কৰা হৈছে। ইপিনে ওদালগুৰি জিলাৰ মাজবাট আৰক্ষীয়ে আজি জিলাখনৰ ডিমাচাংগা এলেকাত অভিযান চলাই এখন বাহনৰ পৰা বুজন পৰিমাণৰ ভাং জব্দ কৰে। এই অভিযানত এজন সৰবৰাহকাৰীক আটক কৰা হয়। যোৰহাট আৰক্ষীয়ে যোৱা নিশা নগৰখনৰ চোলাধৰা চাৰিআলিত এখন মটৰচাইকেলত অহা 2জন যুৱকৰ পৰা প্ৰায় 1 কোটি টকা মূল্যৰ মাদক দ্ৰব্য জব্দ কৰে। আৰক্ষীয়ে মাদক দ্ৰব্য সৰবৰাহৰ অভিযোগত 2জন যুৱকক আটক কৰিছে। আটক কৰা লোক দুজনক সোধা পোছা কৰি থকা হৈছে। CBSEৰ অধীনৰ 10ম আৰু 12ম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীৰ উত্তৰ বহীৰ স্কেন কপি পুনৰ মূল্যায়নৰ বাবে আজি লাইভ পৰ্টেল মুকলি কৰা হৈছে। অহা 6 জুন পৰ্যন্ত এই পৰ্টেল মুকলি থাকিব বুলি CBSEয়ে প্ৰকাশ কৰিছে। বৰ্ডে এটা বিবৃতিযোগে কয় যে উত্তৰ বহীৰ স্কেন কপি লাভ কৰা শিক্ষাৰ্থীসকলেহে এই সুবিধা লাভ কৰিব। সুৰক্ষাজনিত কাৰণত আধাৰ প্ৰত্যায়িতকৰণ ব্যৱস্থাও এই সুবিধাত সংলগ্ন কৰা হৈছে। আধাৰ নম্বৰ নথকা শিক্ষাৰ্থীসকলে পিতৃ মাতৃ, অভিভাৱক বা অন্য নিকটাত্মীয়ৰ আধাৰ নম্বৰ ব্যৱহাৰ কৰিব পাৰিব। CBSEৰ সূত্ৰই প্ৰকাশ কৰা মতে প্ৰতিখন উত্তৰ বহী মূল্যায়নৰ বাবদ ছাত্ৰ ছাত্ৰীয়ে 100 টকাকৈ আৰু প্ৰতিটো প্ৰশ্নৰ মূল্যায়নৰ বাবদ 25 টকাকৈ আদায় দিব লাগিব। এই মাচুল অনলাইন পদ্ধতি অৰ্থাৎ UPI, ক্ৰেডিট কাৰ্ড, ডেবিট কাৰ্ড অথবা নেট বেংকিং ব্যৱস্থাৰে দিব পাৰিব। ইয়াৰ বাবে CBSEয়ে মুকলি কৰা ভিডিঅ' চাই এই ব্যৱস্থা সম্পৰ্কে সবিশেষ অৱগত হবলৈ আহ্বান জনোৱা হৈছে। কেন্দ্ৰীয় স্বাস্থ্য আৰু পৰিয়াল কল্যাণ মন্ত্ৰালয়ৰ প্ৰধানমন্ত্ৰী যক্ষ্মামুক্ত ভাৰত অভিযান 100 দিনৰ কাৰ্যসূচীৰ সৈতে সংগতি ৰাখি ডিব্ৰুগড় জিলা স্বাস্থ্য সমিতিয়ে বিভিন্ন কাৰ্যসূচী ৰূপায়ণ কৰিছে। জিলাখনৰ প্ৰান্তীয় তথা অধিক আশংকা থকা অঞ্চলসমূহক বিশেষভাৱে সামৰি মুঠ 216টা আয়ুষ্মান আৰোগ্য শিবিৰ অনুষ্ঠিত হৈছে। 209টা গ্ৰামাঞ্চলত আৰু 7টা নগৰাঞ্চলত অনুষ্ঠিত এই শিবিৰত মুঠ 19,055 গৰাকী লোকে বিনামূলীয়া স্বাস্থ্য পৰীক্ষা আৰু পৰামৰ্শ গ্ৰহণ কৰিছে। কাছাৰ জিলাত HIV প্ৰতিৰোধ পৰীক্ষণ আৰু পৰামৰ্শ সেৱা সম্প্ৰসাৰণৰ উদ্দেশ্যে আজি জিলাখনৰ আয়ুক্ত আয়ুষ গাৰ্গে অসম ৰাজ্যিক এইডছ নিয়ন্ত্ৰণ সন্থাৰ অধীনৰ মোবাইল ইণ্টিগ্ৰেটেড কাউন্সেলিং এণ্ড টেষ্টিং চেণ্টাৰ চমুকৈ ICTC বাহন এখন উদ্বোধন কৰে। উদ্বোধনী অনুষ্ঠানত কাছাৰৰ স্বাস্থ্যসেৱাৰ যুটীয়া সঞ্চালককে ধৰি বিষয়াসকল উপস্থিত থাকে। বজালী জিলাৰ বাঘমৰাৰ সমীপৰ ভূতেপুৱাবুৰী নিবাসী বিশিষ্ট ব্যৱসায়ী অমল কলিতাৰ যোৱা নিশা গুৱাহাটীৰ এখন ব্যক্তিগত চিকিৎসালয়ত দেহাৱসান ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল 48 বছৰ। ব্যৱসায়ীগৰাকীৰ অকাল মৃত্যুত শোক প্ৰকাশ কৰি বাঘমৰা উপনগৰ সমিতিয়ে কাইলৈ পুৱা 4 ঘণ্টাৰ বাবে বাঘমৰা নগৰ অঞ্চল বন্ধ ৰখাৰ সিদ্ধান্ত লৈছে। বাতৰি শেষ কৰাৰ পূৰ্বে প্ৰথম বাতৰিকেইটা পুনৰ এবাৰ। মুগা শিল্পক গোলকীয় ব্ৰেণ্ড হিচাপে প্ৰতিষ্ঠা কৰাৰ লক্ষ্যৰে ডোনাৰ মন্ত্ৰী জ্যোতিৰাদিত্য সিন্ধিয়াৰ উপস্থিতিত নতুন দিল্লীত চেনেলজুৰি অভিযানৰ শুভাৰম্ভ। অসমৰ কৃষি আন্তঃগাঁথনি শক্তিশালী কৰা সন্দৰ্ভত মুখ্যমন্ত্ৰী কেন্দ্ৰীয় কৃষিমন্ত্ৰী শিৱৰাজ সিং চৌহানৰ সৈতে আলোচনা।

ন্যায়াধীশ শৰ্মিলা ভূঞাৰ ফাষ্টট্ৰেক আদালতত অহা 8 জুনৰ পৰা জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰৰ বিচাৰ প্ৰক্ৰিয়া। কংগ্ৰেছ বিধায়িনী দলৰ দলপতি ৱাজেদ আলী চৌধুৰীক অসম বিধানসভাৰ বিৰোধী দলপতিৰ মৰ্যাদা প্ৰদান। আৰু পশ্চিম কাৰ্বি আংলং জিলাৰ অসম মেঘালয় সীমান্তৰ টাপাৰ অস্থায়ী আৰক্ষী ছাউনীত দুয়োখন ৰাজ্যৰ চৰকাৰী পক্ষৰ বৈঠক। এতিয়া আঞ্চলিক বাতৰি ইমানেই, পৰৱৰ্তী বাতৰি 7:10 বজাত শুনিবলৈ পাব।